এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকাৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান, আজিৰ ভিতৰত জনসাধাৰণৰ দাবীসমূহ নিষ্পত্তিৰ লক্ষ্য নিৰ্ধাৰণ, বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত, আজিৰ পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ, ৰাজ্যত শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰীৰ প্ৰকাশ, আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল টীমৰ ছেমি ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকা ইতিমধ্যে অন্তৱৰ্তীকালীন সাহায্য হিচাপে প্ৰদান কৰা হৈছে। আজিৰ ভিতৰত জনসাধাৰণৰ দাবীসমূহ নিষ্পত্তি কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে 75% ক্ষয় ক্ষতিৰ মূল্যায়ন সম্পূৰ্ণ কৰিছে আৰু এই প্ৰক্ৰিয়াৰ সৈতে জড়িত 1000গৰাকী সমীক্ষকে বাকী কামসমূহ ক্ষিপ্ৰতাৰে আগবঢ়াই নিছে। ৰাজ্যৰ এটাও বানপীড়িত পৰিয়াল যাতে শীঘ্ৰেই সাহায্য লাভৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচী পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ডঃ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৱৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনা শীৰ্ষক প্ৰশাসনিক সংস্কাৰ ব্যৱস্থাৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকত নিৰ্দিষ্ট ৱেব পৰ্টেলৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগৰ 10টা গোট গঠনৰো সিদ্ধান্ত লোৱা হয়। ডঃ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতি পৰ্যালোচনা কৰে। ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। গোলাঘাট, শিৱসাগৰ, নগাঁও, ধেমাজি আৰু যোৰহাট জিলাৰ 51,000ৰো অধিক লোক

0: ক্ষয় ক্ষতিৰ সন্মুখীন হৈ আছে। বানে বুৰাই পেলোৱা অঞ্চলসমূহত পানী ক্ৰমাৎ শুকাইছে যদিও বোকা আৰু পলসে পুতি পেলোৱা বহু অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। বানত গৃহহাৰা হোৱা বহু লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। 7খন জিলাত স্থাপন কৰা 22টা আশ্ৰয় শিবিৰত 1731 জন লোকে আশ্ৰয় লৈ আছে। যোৰহাট জিলাত এইবাৰৰ বানত 305খন গাঁও ক্ষতিৰ সন্মুখীন হয় আৰু ইয়াৰে 40খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানত বুৰ গৈ আছে বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এখন সংবাদমেলত প্ৰকাশ কৰিছে। তেওঁ কয় যে এইবাৰৰ বানত জিলাখনৰ 1,64,000ৰো অধিক লোক আৰু 1,18,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। তেওঁ কয় যে ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
1: যোৰহাটত 305খন গাঁও বানাগ্ৰস্ত হৈছিল, এতিয়া 40খন গাঁও এতিয়াও বানাগ্ৰস্ত হৈ আছে, অৰ্থাৎ সম্পূৰ্ণৰূপে পানী শুকোৱা নাই। 40খন এতিয়াও বানাক্ৰান্ত বুলিয়ে ক'ব পাৰি। 1,66,000 বাসিন্দা ক্ষতিগ্ৰস্ত হৈছিল। এতিয়াও 8,532গৰাকী লোক সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ আছে। এতিয়াও বহু লোক নিজৰ ঘৰো উভতি গৈছে, আকৌ কাম কাজত লাগিছে, কিন্তু এতিয়াও 8,000তকৈ অধিক লোক কেনেধৰণে আছে। যোৰহাটত ৰিলিফ কেম্প আছিল 41টা, তাৰে এতিয়া 6টা এতিয়াও চলি আছে, বাকী 35টা ইতিমধ্যে বন্ধ হৈছে, ৰাইজ নিজৰ ঘৰলৈ গৈছেগৈ।
0: ইপিনে বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাকেইখনৰ শিক্ষানুষ্ঠানসমূহত পাঠদান আজিৰে পৰা সম্পূৰ্ণৰূপে আৰম্ভ কৰা হ'ব বুলি ইতিমধ্যে শিক্ষা বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও বহু শিক্ষানুষ্ঠানৰ চৌহদত পানী জমা হৈ থকাৰ ফলত শিক্ষাৰ্থীসকলৰ ক্ষতি নোহোৱাকৈ তেওঁলোকক অন্য স্থানত পাঠদান কৰাবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় সেই বিষয়ে পৰিকল্পনা কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি বোকাখাটৰ বিদ্যালয় পৰিদৰ্শন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: শেহতীয়া যিটো বানপানী আহিলে তাই আমাৰ হাতত তথ্য দিয়া হৈছিলে যে 32খন স্কুল আক্ৰান্ত হৈছে আৰু 32খনৰ ভিতৰত সৰহসংখ্যকতে পিছত শ্ৰেণী পুনৰ আৰম্ভ কৰিব পৰা হ'ল। পানীটো আবদ্ধ হৈ পৰিছে, ওলাই যোৱা নাই। পানীটো ওলাই নোযোৱাৰ কাৰণে কিছুমান বিদ্যালয়ৰ কেম্পাছত এতিয়াও পানী আছে। মই জিলা প্ৰশাসনৰ লগত কথা পাতি যাম, কেনেধৰণে আমি পানী ওলাই নোযোৱা পৰ্যন্ত কি বিকল্প ব্যৱস্থা কৰিম। আমি চিন্তা কৰি আছো যে তেওঁলোকৰ যাতে একাডেমিক লছ নহয়।
0: ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। ৰাজ্যত কৃষি বিভাগৰ জৰিয়তে শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কালি মুখ্য অতিথি হিচাপে অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কৃষকসকলক সহায় আৰু দিশ নিৰ্দেশনা প্ৰদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ক আহান জনায়। শ্ৰীহাজৰিকাই ৰাজ্যৰ কৃষি ক্ষেত্ৰ তথা কৃষি গৱেষণাৰ ক্ষেত্ৰখনলৈ বিশ্ববিদ্যালয়খনে আগবঢ়োৱা অৱদানৰ শলাগ লয়। তেওঁ লগতে অনাগত দিনত ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ বাবে যুৱ প্ৰজন্মৰ মাজৰ পৰা অধিক সংখ্যকে কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰলৈ আগবাঢ়ি অহা প্ৰয়োজন। সভাৰ পাছত মন্ত্ৰী হাজৰিকাই বিশ্ববিদ্যালয়খনৰ নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্ম পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে গৱেষণাৰ ফলস্বৰূপে লাভ কৰা নতুন পদ্ধতিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগৰ বুজ লয়। উন্নত জাতৰ ধান খেতি, জলবায়ু অনুকূল কৃষি পদ্ধতি, সমন্বিত কৃষি পদ্ধতি তথা জৈৱিক উপাদানৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকীয়ে উন্নত কৃষি পদ্ধতিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাজৰিকাই শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিহুবৰ আৰু চন্তকৰ প্ৰায় 13খন পঞ্চায়তৰ এলেকাত পলস পৰাৰ কথা উল্লেখ কৰি পলসত কৰিব পৰা খেতি সন্দৰ্ভত চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলক সময়মতে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ লগতে ক্ষতিপূৰণ দিয়া হ'ব বুলিও উল্লেখ কৰে। তেওঁ কয় যে কৃষকসকলে যাতে অতি সোনকালে পুনৰ খেতি আৰম্ভ কৰিব পাৰে তাৰ বাবে চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰি আছে। তদুপৰি বহল পৰিসৰত উদ্যান শস্য আৰু ৰবি শস্য খেতিৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলিও কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয়ত কালি কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বদলি হোৱা 39টা বিভাগৰ কাম কাজ নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ পৰ্যালোচনাৰ লগতে

0: তাৎক্ষণিক গুৰুত্ব থকা বহু বিষয় আলোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত শ্ৰীমহিলাৰীয়ে কয় যে কাৰ্যবাহী পৰিষদে বিটিচি প্ৰশাসনৰ কাম কাজ আৰু উন্নয়নৰ সৈতে জড়িত ভালেমান বিষয় আলোচনা কৰে। আজি হ'বলগীয়া অসম চৰকাৰ আৰু বিটিচিৰ মাজৰ প্ৰস্তাৱিত সহযোগিতা বৈঠকখনৰ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। বৈঠকত উন্নয়নমূলক কাৰ্যসূচীৰ সফল ৰূপায়ণ তথা বিটিচিত ৰাজহুৱা সেৱাৰ সুবিধা লাভ সুনিশ্চিত কৰা সন্দৰ্ভত অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়া হয়।
1: স্মার্ট ট্রান্সফার ডিপার্টমেন্ট হিসাবে PWD হোক বা যিকোনো ডিপার্টমেন্ট বা এগ্রিকালচার হোক বা এডুকেশন হোক, আমি বিটিসি চলোৱা ক্ষেত্রত এইবিলাক ডিপার্টমেন্টর কি কি লেপস আছে বা পাবলগীয়া আছে সেইবিলাক বিষয়লে আমি আলোচনা কৰিছে। দিসপুরত 4টা বজাত আমার বিটিসি গভর্নমেন্ট অসম সরকার লগত একেলগে আমার রিভিউ মিটিং হব, সেইটো বিষয়লে আমি আলোচনা কৰিছো। মতে খুব ভাল, আমি যেনেবা গোটেই ডিপার্টমেন্ট চলাব কারণে যেখানে কষ্টর দরকার আছে সেইবিলাক আমি আলোচনা কৰিছো। 39 ডিপার্টমেন্টটো চলোৱা ক্ষেত্রত কি কি প্রবলেম আছে সেইটো গোটেই বিষয়লে আমি আলোচনা কৰিছো। দিসপুরত আমার মিটিং হব, এই সময়ত আমি ভালকে প্রেজেন্টেশন দিম।
0: যোৱা 9 আগষ্টৰ পৰা দেশজুৰি চলি থকা হৰ ঘৰ তিৰংগা অভিযানৰ আজি সামৰণি পৰিব। এই সময়ছোৱাত জনসাধাৰণৰ মাজত দেশাত্মবোধৰ চেতনা জাগ্ৰত কৰাৰ লগতে দেশৰ প্ৰতি থকা দায়িত্ব সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবেও প্ৰয়াস কৰা হয়। ইয়াৰ লগতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে গীতটি পৰিৱেশনৰ বিশেষ কাৰ্যসূচী লোৱা হয়। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত জনসাধাৰণক অংশ লোৱাৰ বাবে তিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈকো আহ্বান জনোৱা হৈছিল। উল্লেখযোগ্য যে 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ ৰূপান্তৰিত হৈছে। এই অভিযানকালত ত্ৰিৰংগ পতাকা সমদল, দেশপ্ৰেমমূলক গীত পৰিৱেশন কাৰ্যসূচী, চাইকেল সমদল, বক্তৃতানুষ্ঠান, প্ৰদৰ্শনী, ছাত্ৰ ছাত্ৰীৰ মাজত দেশপ্ৰেমমূলক কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ জিলাই জিলাই এই অভিযানৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে আজি নটসূৰ্য ফণী শৰ্মা ভৱনত এই উপলক্ষে কাৰ্যসূচীৰ আয়োজন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিব। আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। হিন্দু ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বুলি বিশ্বাস কৰা শাওণ মাহৰ আজি অন্তিম সোমবাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ শিৱথানসমূহত পুৱাৰে পৰা অগণন লোকৰ সমাগম হোৱা দেখা গৈছে। উল্লেখযোগ্য যে এই মাহৰ প্ৰতিটো সোমবাৰে ভক্তসকলে ভগৱান শিৱৰ আৰাধনা কৰাৰ বাবে শিৱ মন্দিৰসমূহত সমবেত হয়। গুৱাহাটী মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়, পামহীৰ ভীমা শংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, বশিষ্ঠ মন্দিৰ, উমানন্দ, শিৱসাগৰৰ শিৱদৌল, নগৰ মহামৃত্যুঞ্জয় মন্দিৰকে ধৰি বিভিন্ন মন্দিৰসমূহত আজি পুৱাৰে পৰা পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰতো আজি পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতা কালি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে FC ৰেংদাইক 5-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংদাইয়ে প্ৰথমটো গল দিয়ে যদিও দ্বিতীয়াৰ্ধত দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5টা গলেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মি ফুটবল টীমক 1-0 গলত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি 4 বজাত কলকাতাত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান আৰু জামছেদপুৰ FC মুখামুখি হ'ব। চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা 2বাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC শ্বিলং লাজং FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
2: লালকিল্লাৰ পৰা মাওবাদীৰ বিৰুদ্ধে দেশবাসীক সকিয়নি প্ৰধানমন্ত্ৰীৰ সপ্তধাৰে শক্তিশালী কৰিব দেশক, শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, বছৰি 1 কোটি যুৱক যুৱতীক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ, বিনামূলীয়া অনলাইন কোচিং দিব চৰকাৰে, ডাৱৰ বিস্ফোৰণৰ পাছতে অৰুণাচলত বিভীষিকা, 1 নৱেম্বৰৰ পৰা মাহজুৰি ৰাজ্য চলিব বাল্য বিভাগ বিৰোধী অভিযান আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক অসম কাকতে লালকিল্লাত ভাষণ দি দিমাগী নক্সালক সাৱধান বাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক জনভূমি কাকতে আমি ডাঙৰ দেখিব লাগিব, লালকিল্লাত ত্ৰয়োদশ বাৰলৈ ত্ৰিৰংগা উৰুৱাই প্ৰধানমন্ত্ৰীয়ে কলে বৃহৎ সংস্কাৰৰ কথা শিৰোনামাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে প্ৰশাসনত পৰিণত কেন্দ্ৰীয় চৰকাৰৰ সেউজ ভাৰত অভিযান, 98% ব্যৰ্থ বহুচৰ্চিত আঁচনি শিৰোনামৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বহিৰাজ্যৰ পৰা অহাসকলে মাতৃভাষা অসমীয়া

লিখক বুলি লোকপ্ৰিয় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনোৱা এটা বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশত ভয়ংকৰ বান ভূমিস্খলন, পাহাৰৰ পানী ঢলে উটুৱাই নিলে 5জন সেনাক, নিহত 4জন শ্ৰমিক, এই বাতৰিটো আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ 11 লাখ পৰিয়ালৰ স্বগণনা সম্পন্ন, আজিৰে পৰা লোকপিয়লৰ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব তথ্য শীৰ্ষক এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2029 চনৰ নিৰ্বাচনৰ লক্ষ্যৰে শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলগীয়া এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতখনে অহা 5 বছৰ ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়ন ব্যৰ্থ কৰা হ'ব 1.5 লাখ কোটি টকা শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰোড ইঞ্জিনিয়াৰিং ডিফেক্টছ মে হেভ ৱৰ্ছেণ্ড আৰ্বান ফ্লাডিং হিউ নামৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ। ধন্যবাদ জুলি শৰ্মা বৰুৱা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 1.5 কোটি টকাৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান। বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত। আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ আৰু ৰাজ্যত শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰীৰ প্ৰকাশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহ ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে এটা যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, উজনিৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য, লোকপিয়লৰ স্বগণনাত ৰাজ্যৰ প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন, বিজেপিৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি ঘোষণা আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ তৃতীয় দিনা ভাৰতৰ 178 ৰাণৰ অগ্ৰগতি। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ৰাজ্য চৰকাৰে যুৱ সমাজৰ কল্যাণৰ বাবে সুকীয়াকৈ এটা নিৰ্দিষ্ট বিভাগ মুকলি কৰিব। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহক অধিক কেন্দ্ৰীভূত আৰু ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত প্ৰকাশ কৰে।
1: এতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমি এটা ইয়থ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম, যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ, NCC, NSS, এমপ্লয়মেণ্ট এক্সচেঞ্জ সমূহ আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম, আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম, গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব। এই যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম।
0: অহা 17 ছেপ্টেম্বৰৰ পৰা এই নতুন বিভাগটো আনুষ্ঠানিকভাৱে কাৰ্যক্ষম হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিক হৈছে আৰু ৰাজ্য চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্যত সহায় কৰিছে। বৰ্তমানলৈকে 26,681টা ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ বেতবাৰী অঞ্চলত উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰে। বান বিধ্বস্ত পৰিয়ালক

0: কৰিবলৈ নহব। আমাৰ প্ৰায় কঁকাল ভাঙি গৈছে এই ৰজাদিনীয়া ঐতিহ্যমণ্ডিত অঞ্চলবিলাক, আজি যেন আমি পিছুৱাই গলো বহুদিনৰ বাবে। গতিকে আমি ভাবোঁ যে অহা দুবছৰ তিনিবছৰলৈকে মানুহখিনিৰ সৈতে থিয় হ'ব লাগিব। মই কথা দিছোঁ যে আমি সদায় থাকিম, পঢ়া শুনা, চিকিৎসা, স্বাস্থ্য, কৃষি সকলোতে। এতিয়া সাময়িকভাৱে পানী শুকাইছে, এতিয়া চৰকাৰে সহায় কৰিব, ভৱিষ্যতে কৰি থাকিব, বেচৰকাৰী সংস্থাবিলাক আছে, কিন্তু আমি সকলোৱে অহা দুবছৰ কেনেকৈ মানুহখিনিৰ কাষত থিয় হৈ সহযোগ কৰিব পাৰোঁ, আমি তাৰ পৰিকল্পনা কৰি আছোঁ এতিয়া।
1: আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে আজি শিৱসাগৰত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহায্য ঘোষণা কৰাৰ দাবী জনায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাজ্যত ইতিমধ্যে সমাপ্ত হোৱা 2027 চনৰ লোকপিয়লৰ স্বগণনাত প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন হৈছে। লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক বিশ্বজিৎ পেগুৱে আজি এই বিষয়ে জানিবলৈ দিয়ে। আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহলঙী গাঁৱত লোকপিয়লৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকল উপস্থিত হৈ গাঁওবাসীৰ ঘৰে ঘৰে গৈ যাৱতীয় তথ্য সংগ্ৰহ কৰে। গুৱাহাটী প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত আজি গোৱালপাৰা প্ৰেছ ক্লাবৰ সভা কক্ষত গ্ৰাহক সজাগতা আৰু নিচামুক্ত ভাৰতৰ লগতে লোকপিয়ল 2027 সন্দৰ্ভতো জিলা পৰ্যায়ৰ এখন সংবাদকৰ্মীৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াসহ 55গৰাকী লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এই কৰ্মশালাখন উদ্বোধন কৰি লোকপিয়লৰ প্ৰস্তুতিৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ সঠিক তথ্য প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে লোকপিয়লৰ তথ্যই ফলপ্ৰসূ চৰকাৰী নীতি প্ৰণয়ন আৰু নাগৰিক কল্যাণৰ বাবে আঁচনি ৰূপায়ণত সহায় কৰে। লোকপিয়ল 2027ৰ ঘৰে ঘৰে তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া ৰাজ্যজুৰি চলি থকা অৱস্থাত এই কৰ্মশালা আয়োজন কৰাৰ বাবে তেওঁ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোক ধন্যবাদ জ্ঞাপন কৰে। প্ৰথমবাৰৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত লোকপিয়ল 2027 চনত ৰাজ্যৰ অংশগ্ৰহণৰ বিষয়েও আজিৰ কৰ্মশালাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি এই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনোৱা হয়। কৰ্মশালাত গ্ৰাহক সজাগতাৰ ক্ষেত্ৰত যাৱতীয় মানক ব্যুৰোৰ গুৱাহাটী শাখা কাৰ্যালয়ৰ পৰামৰ্শদাতা ডঃ শংকৰ শেখৰ বৰকটকীয়ে অংশগ্ৰহণ কৰি গ্ৰাহক সজাগতাৰ ক্ষেত্ৰত মানক ব্যুৰোৰ ভূমিকাৰ বিষয়ত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। গ্ৰাহক সজাগতাৰ বিষয়ত BIS কেয়াৰ এপ্লিকেশ্যনৰ ব্যৱহাৰ সন্দৰ্ভতো তেওঁ জানিবলৈ দিয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতিক ঘোষণা কৰিছে। সেই অনুসৰি নতুন ৰাষ্ট্ৰীয় সমিতিখনত ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰথ সিং ৰাৱট, ৰাম মাধৱ, বৈজয়ন্ত জয় পাণ্ডা, ডি পূৰ্ণেন্দেশ্বৰী, ৰেখা বাৰ্মা, বৰ্ষাবেন নৰেন্দ্ৰ ভাই যোশী আদি কেইবাজনো দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে BL সন্তোষ আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক হিচাপে শিৱ প্ৰকাশ আৰু চৌদান সিঙক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে বিনোদ টাৱাৰে, স্মৃতি ইৰাণী আদি কেইবাগৰাকীক অধিষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কবিতা পাটিদাৰ, কে সুৰেন্দ্ৰন আদিক বাছনি কৰা হৈছে। একেদৰে সমিতিখনৰ কেইবাটাও দায়িত্বশীল পদত বিজেপিৰ কেইবাগৰাকীও আগশাৰীৰ নেতা তথা কৰ্মীক দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাজ্যৰ মৃগাংক দেৱবৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই নতুন দায়িত্বত মৃগাংক দেৱবৰ্মনে নিজৰ সাংগঠনিক দক্ষতা প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছে বুলিও প্ৰকাশ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি কোকৰাঝাৰত BTCৰ মুখ্য কাৰ্যালয়ত এখন দলীয় বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত BTC অঞ্চলত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বিষয়ত আলোকপাত কৰা হয়। বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সভাপতি শ্ৰী শইকীয়াই কয় যে এই বৈঠকত BTC অঞ্চলৰ জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বাবে BPFৰ সৈতে যুটীয়াভাৱে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সভাপতিগৰাকীয়ে লগতে কয় যে BJPয়ে ইয়াৰ সহযোগী দল BPFৰ সৈতে উন্নয়নমূলক কামসমূহ চলাই নিয়াৰ বাবে বদ্ধপৰিকৰ। ইপিনে নগাঁৱৰ লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত শ্ৰীশইকীয়াই কয় যে BJPয়ে ইতিমধ্যে এই ক্ষেত্ৰত প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁ কয় যে প্ৰত্যাহ্বান থকা স্বত্তেও NDA সমষ্টিটোৰ হিন্দু মুছলমান প্ৰত্যেককে লৈ বিজেপিৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ বাবে সংকল্প লৈছে।

0: পূৰ্ৱৱৰ্তী সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ বাছৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাবিদ্যালয়খনত আয়োজিত এটা অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তপন দাসে এই বাছ সেৱা ব্যৱস্থাৰ শুভাৰম্ভ কৰে। দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ আৰম্ভ কৰা এই বাছ সেৱাৰ শুভাৰম্ভ কৰি ডঃ দাসে কয় যে ডিমৰীয়াৰ কাষৰীয়া বৰ্ণি, নৰতাপ, দিগাৰু, কলংপাৰা আদি অঞ্চলৰ পৰা 4খনকৈ বাছত ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়লৈ আহিব পাৰিব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হোৱাৰ লগতে সময়মতে মহাবিদ্যালয়ত উপস্থিত হ'ব পাৰিব বুলি বিধায়ক দাসে মন্তব্য কৰে। 15 বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰাৰ অভিযোগত মানকাচৰৰ দুজন অভিযুক্তক আদালতে 20 বছৰৰ কাৰাদণ্ড বিহিছে। হাতিশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়িক আদালতৰ জিলা ন্যায়াধীশ ৰাজেশ কুমাৰ টোডীয়ে আজি গোচৰটোৰ ৰায় ঘোষণা কৰি দুয়োজন অভিযুক্তক 20 বছৰৰ কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। জৰিমনাৰ ধন আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰ কাৰাদণ্ড ভোগ কৰিব বুলি আদালতে নিৰ্দেশ দিয়ে বুলি লোক অধিবক্তা বিশ্বজিৎ মহন্তই জানিবলৈ দিয়ে। তথ্য অনুসৰি 2022 চনৰ 5 জানুৱাৰীত এই দুয়োজন অভিযুক্তই 15 বছৰীয়া নাবালিকাগৰাকীক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। ঘটনাৰ 4 দিন পাছতে খাৰুৱা বান্ধা আৰক্ষী অভিযান চলাই নাবালিকাগৰাকীক উদ্ধাৰ আৰু দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত গোচৰটোৰ সাক্ষ্য প্ৰমাণ আৰু নথি পত্ৰ পৰ্যালোচনাৰ অন্তত আদালতে আজি পক্সো আইনৰ অধীনত অভিযুক্ত দ্বয়ক 20 বছৰৰ কাৰাদণ্ড ঘোষণা কৰে। ইফালে চিৰাঙৰ এগৰাকী জনজাতীয় কিশোৰীক দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্ত এজন ব্যক্তি আজি আৰক্ষীৰ গুলীত আহত হয়। কাজলগাঁও থানাৰ অন্তৰ্গত বৰতালুৱা গাঁৱৰ নিবাসী অভিযুক্ত ব্যক্তিজন তদন্তৰ বাবে লৈ যোৱা অৱস্থাত পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীৰ গুলী সৌ ভৰিত লাগি আহত হয়। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে মায়াভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ কাহিলীপাৰাত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত শিল্পীগৰাকীৰ অবিস্মৰণীয় প্ৰতিভাৰ বিষয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা বিশিষ্ট সংগীতজ্ঞ ৰমেন চৌধুৰীয়ে এইদৰে কয়।
2: খগেন দাই গান গালে, কিবা কিবি বেলেগ বেলেগ ধৰণৰ গান গালে, তাৰপিছত এটা গান আৰম্ভ কৰিলে, কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে। চব অডিয়েঞ্চে হাহাকাৰ লগাই দিলে, কি হ'ল এই উদাত্ত কণ্ঠৰ এই ল'ৰাজন ক'ৰ? আৰম্ভ হ'ল তাৰ পৰাই, ক'ৰ ল'ৰা এজন? তাৰপিছতে দেটো আজি তাৰ টাৰ্ণিং পইণ্ট মই কওঁ, কিয় কৈছোঁ, তাৰ আগতে যিমানখিনি আছিলে কিন্তু গুৱাহাটীত আহি পেলাই চাৰিওফালে এটা প্ৰচাৰ হ'ল, মুখে মুখে প্ৰচাৰ হ'ল। খগেন মন এই যে কাউৰী পৰে গানটো গাই সেই ল'ৰাজনক মাতিব লাগিব। গতিকে তাতে টাৰ্ণিং পইণ্ট বুলি কৈছোঁ, কিয় সেইটো এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। তাৰপিছত কিন্তু খগেন দাই কোনো অহংকাৰ ভাৱ নাছিলে, শিকি গৈ আছে, শিকি গৈ আছে তেনেকে।
1: উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। প্ৰখ্যাত কবি গীতিকাৰ কেশৱ মহন্তৰ ভালেসংখ্যক গীতত কণ্ঠ নিগৰুৱা খগেন মহন্তই ৰুদ্ৰ বৰুৱাৰ ভালেসংখ্যক গীতো গাইছিল। বিহু নামৰ সম্ৰাটৰূপে পৰিচিত খগেন মহন্তই ৰাজ্যখনৰ চুকে কোণে প্ৰচলিত হৈ অহা বিহু নামসমূহ বুটলি আনি ৰাইজৰ ওচৰ চপাই নিছিল। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে 178 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে আজি আটাইকেইটা উইকেট হেৰুৱাই 462 ৰাণ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাড্ডিকলে 167 ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰে, যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ প্ৰবাত জয়সূৰিয়াই 4টা উইকেট দখল কৰাৰ লগতে কেচাৰা নোৱানথাই 3টা আৰু আশ্বিতা ফাণ্ডৱে 2টা উইকেট লাভ কৰে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহ ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে এটা যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। উজনিৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য। লোকপিয়লৰ স্বগণনাত ৰাজ্যৰ প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন। বিজেপিৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি ঘোষণা আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ তৃতীয় দিনা ভাৰতৰ 178 ৰাণৰ